এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চৰণদীপ ঠাকুৰীয়া, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, পম্পা চন্দ্ৰা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু মিতুল গগৈ, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাই ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত তৰালি শৰ্মাৰ কণ্ঠত, মুকুল বৰুৱা আৰু সংগ্ৰীবিন্দৰ কণ্ঠত ভক্তিমূলক গীত, ৰাধাকান্ত ডেকাৰ কণ্ঠত লোকগীত, মতিউৰ ৰহমান আৰু সংগ্ৰীবিন্দৰ কণ্ঠত চিয়াগীত আৰু চম্পা বাচকৰ কণ্ঠত সুৰদাস ভজন শুনিলে।

প্ৰথমেয়েয়ে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 6:10 শতাব্দী শৰ্মাৰ এটি কথিকা সৃষ্টিৰ ৰহঘৰাত সংগীতৰ সম্ৰাট। সন্ধিয়া 7:20 এখনি আলেখ্য এখন চিঠি আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। পুৱা 6:15 ৰুমাদেৱী কলিতাৰ কণ্ঠত ভজন। পুৱা 6:20 আৰু নিশা 8:15 অকণি দাসৰ কণ্ঠত লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। 7:15 আৰু 8:40 আধুনিক গীত। 7:50 নিয়োগ বাতৰি। 9:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 4:15 গীতিমালিকাৰ গীতৰ অনুষ্ঠানত খগেন মহন্ত আৰু অৰ্চনা মহন্ত, তৃষ্ণাৰাণী শইকীয়া, পুলক বেনাৰ্জী আৰু শিখা বৰাৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজকা গীত, সংগীত মাধুৰী, গীতমালা, ৱতন কে তৰানে আৰু ছায়ানিকা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান। আৰু সন্ধিয়া 6:30 বৰগীত।

7:50 যুব আবৃত্তিৰ অনুষ্ঠান, 8:00 বৃন্দ গান, 8:05 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত উন্মিলন কলিতাৰ বেহেলা বাদন, নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সঞ্জয় শইকীয়াৰ কণ্ঠৰ খেয়াল ৰাগ মাৰু বিহাগ।

এইবাৰ এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাত নৰেন পাটগিৰি ৰচিত নাটক স্বাধীনতাৰ দুপৰীয়া, প্ৰযোজনা উৎপল দত্ত আৰু নয়ন প্ৰসাদৰ। 9:20 বজাত আৰু 9:00 বজাত চিত্ৰগীত। 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময়, এই বিষয়ত ডক্টৰ মৌচুমী কৃষ্ণাত্ৰেয়ৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 6:10 বজাত কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় ঘৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন, এই আলোচনাটিত ভাগ ল'ব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ

অঞ্জন বৰাই, আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰং জিলাৰ দাহিদ থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰত দাস। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো ৰুমা দেৱীৰ কণ্ঠৰ ভজন।

শ্ৰোতাই ৰুমাৰে বীৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো অকণি দাসৰ কণ্ঠৰ লোকগীত।

প্ৰাগজ্যোতিষপুর আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া মেৰে জীৱন সাথী ছবিৰ পৰা এটি গীত আশা ভোসলেৰ কণ্ঠত, গীতৰ কথা মাজৰু।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে সূৰ্যবংশম ছবিখনৰ পৰা এটি গীত। গীতত কণ্ঠদান কৰিছে কুমাৰ চানুৱে, গীতৰ গীতিকাৰ সমীৰ, সংগীত অনু মালিক।

সেয়া আছিল আশা ভোসলেৰ কণ্ঠৰতি গীত লোফাৰ ছবিখনৰ পৰা। গীতৰ গীতিকাৰ আছিল আনন্দ বাক্সী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। মধুবন অনুষ্ঠানত শ্ৰোতাই এবাৰ শুনক শ্ৰী 420 ছবিৰ পৰা মুকেশৰ কণ্ঠৰ পৰা এটি গীত, গীতৰ কথা শৈলেন্দ্ৰ।

মধুবন অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ লতা মংগেশকাৰৰ কণ্ঠৰে গীত মজৰুৰ কথাৰে ছাগিৰ ছবিৰ পৰা।

0: মধু বন, পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ।

ওইটে মই জুলি শর্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। FIH হকী বিশ্বকাপত আজি নেডাৰলেণ্ডছত পুল ডিৰ দ্বিতীয়খন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল ক্লাব ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰতে কাইলৈ নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। আজি পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়ন বিষয়ক সম্পৰ্ক গোটৰ শীৰ্ষ বিষয়াসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া ব্ৰিকছৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিকাশ। কেন্দ্ৰীয় পৰিৱেশ আৰু বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰা মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে এই বৈঠকত অধ্যক্ষতাৰ অংশ হিচাপে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ কাৰ্যগোটৰ অধীনত ভাৰতে চাৰিটা অগ্ৰাধিকাৰমূলক ক্ষেত্ৰ চিনাক্ত কৰিছে। এই ক্ষেত্ৰসমূহ হৈছে বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ, বনানীকৰণ, বনজুই ব্যৱস্থাপনা আৰু দুৰ্যোগ স্থিতিস্থাপকতা তথা সক্ৰিয় অৰ্থব্যৱস্থা আৰু অভিযোজন। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লী 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানতে পেঞ্চন মিত্ৰ সন্দৰ্ভত হাতপুথি আৰু ৰাষ্ট্ৰজোৰা ডিজিটেল GI থকাৰ প্ৰমাণ পত্ৰ অভিযান পাছৰ নিৰ্দেশনাৱলী মুকলি কৰা হ'ব। অনুষ্ঠানৰ অংশ হিচাপে এখন বেংক প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত 17টা পেঞ্চন বিতৰণ বেংকে অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে নিজৰ সেৱাসমূহ প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই বছৰৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনিৰ বাবে বাছনি লাভ কৰা 15গৰাকী লোকে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ লগতে পাছপৰ্ট সেৱা কেন্দ্ৰ পুৰণি নিয়মৰ অন্ত পেলাই বৰ্তমানৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ নতুন নিয়ম গঠন, প্ৰশাসনিক আৰু গাণনিক ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ, শক্তি সংৰক্ষণৰ দৰে চৰকাৰৰ বিভিন্ন অভিলাষী প্ৰকল্পত অংশ লৈছিল। অনুভৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত অথবা অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰী, 12টা ৰাজহুৱা খণ্ডৰ বেংক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলক নিজৰ কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই তিনিটা বিষয়ৰ প্ৰশ্নকাকতত ভালেমান ক্ৰুটি থকা বুলি অভিযোগ উঠাৰ পাছতে সংস্থাটোৱে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। NTA প্ৰকাশ কৰা মতে অহা 9 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈ ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে একেদিনাই বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বাণিজ্য বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সমাজশাস্ত্ৰ পৰীক্ষা 10 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে NTA 87টা বিষয়ত যোৱা 22ৰ পৰা 30 জুনলৈ UGC নেট পৰীক্ষা অনুষ্ঠিত কৰিছিল। পৰীক্ষাৰ ত্ৰুটিসমূহৰ তদন্তৰ বাবে সংস্থাটোৱে গঠন কৰা সমিতিখনে পৰীক্ষা ব্যৱস্থাটো নিকা আৰু আঁহোৱাক বিহীন কৰাৰ বাবে এই 3খন কাকতত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে। মধ্যপ্ৰদেশৰ ইন্দোৰত দশহাৰা মৈদানৰ এখন উদ্যানত প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন সন্মানেৰে সন্মানিত অটল বিহাৰী বাজপেয়ীৰ 25 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। কালি ইয়াৰ আধাৰশিলা স্থাপন কৰা হয়। ইন্দোৰ পৌৰ নিগমে প্ৰায় 1,97,00,000 টকা ব্যয় সাপেক্ষ এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব। 4 মাহৰ ভিতৰত প্ৰতিমূৰ্তিটো সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে ৰাষ্ট্ৰ
সুশাসন আৰু গণতান্ত্ৰিক প্ৰমূল্যলৈ অটল বিহাৰী বাজপেয়ীৰ অৱদানক সোঁৱৰাব। আধাৰশিলা স্থাপন কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে কয় যে এই প্ৰতিমূৰ্তি কেৱল এটা স্মাৰকেই নহয় বৰঞ্চ ই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ

আদৰ্শ আৰু মূল্যবোধ ভৱিষ্যত প্ৰজন্মলৈ কঢ়িয়াই নিয়াত সহায় কৰিব। ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছে শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰতে জামাইকাৰ সৈতে থকা চিৰস্থায়ী বন্ধুত্বক গভীৰভাৱে মূল্য দিয়াৰ লগতে ভৱিষ্যতে এই সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। দেশজুৰি চলি থকা ফিট ইণ্ডিয়া আন্দোলনৰ ছানডেজ অন চাইকেল পদক্ষেপৰ অধীনত নাগালেণ্ডৰ কোহিমা আৰু শিয়েশ ৱেমাত অসম ৰাইফলছৰ উদ্যোগত শাৰীৰিক ফিটনেছ, সুস্থ জীৱন আৰু সমাজৰ অংশগ্ৰহণৰ প্ৰসাৰ ঘটাই এক চাইকেল শোভাযাত্ৰাৰ আয়োজন কৰা হয়। শিয়েশ ৱেমা গেডিচনত স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে আয়োজন কৰা এই সমাৱেশত অসম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে। গেডিচন হেলিপেডৰ পৰা ফ্লেগ অফ কৰি আৰম্ভ হোৱা এই শোভাযাত্ৰাই গেডিচন চৌহদৰ ভিতৰত 5 কিলোমিটাৰ পথ অতিক্ৰম কৰে। কোহিমাতো অসম ৰাইফলছৰ জোৱান আৰু স্থানীয় বাসিন্দাসকলে চাইকেল চলোৱাত অংশগ্ৰহণ কৰি জনসাধাৰণক চাইকেল চলোৱা আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপক সুস্থ আৰু অনুশাসিত জীৱনশৈলীৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। খোৱাপানী গুণগত মান সন্দৰ্ভত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদনৰ পাছতে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সমগ্ৰ ৰেল ব্যৱস্থাত খোৱাপানীৰ মানৰ পৰ্যালোচনা কৰে। তেওঁ লগতে যাত্ৰীসকলক নিৰাপদ আৰু বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সুৰক্ষামূলক ব্যৱস্থাৰ অংশ হিচাপে ৱাটাৰ কুলাৰকে ধৰি প্ৰায় 20,000 স্থানত নতুন টেংকীৰ পৰা নললৈ পানী পৰিশোধন আৰু নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পানীৰ উৎস আৰু পানী দিয়া স্থানসমূহত নিয়মীয়াকৈ পানীৰ গুণগত মান পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। FIH হকী বিশ্বকাপত আজি নেডাৰলেণ্ডছৰ ৱেগেনাৰ হকী ষ্টেডিয়ামত পুল ডিৰ দ্বিতীয়খন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে ৱেলছত অনুষ্ঠিত খেলত 3-1 ব্যৱধানত জয়েৰে অভিযান আৰম্ভ কৰাৰ বিপৰীতে ইংলেণ্ডে পাকিস্তানক 4-1 হৰুৱাই শক্তিশালী আৰম্ভণি কৰিছে। আজিৰ খেলখনত জয়ী হোৱা দলটো পুল ডিৰ শীৰ্ষত থাকিব। 135 সংখ্যক ইণ্ডিয়ান অইল্ড দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাছিৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে FC ৰেংডাইক 5-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংডাইয়ে প্ৰথমটো গ'ল দিয়া যদিও দ্বিতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গ'লেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান আৰু জামছেদপুৰ FC মুখামুখি হ'ব। ইপিনে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলং লাজং FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজিৰ পৰা 23 আগষ্টলৈ BWF বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 2019 চনৰ পাছত ভাৰতে এই প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে। পূৰ্বৰ বিশ্ব চেম্পিয়ন PV সিন্ধুৱে আজি হ'বলগীয়া মহিলা ছিংগলছৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেনৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছে। ইফালে আয়ুষ শেট্টীয়ে প্ৰথমখন মেচত বৰ্তমানৰ চেম্পিয়ন চীনৰ CUKৰ মুখামুখি হ'ব। পুৰুষৰ ডাবলছৰ জ্যোতি স্বাত্বিক সাইৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাগ শেট্টীৰ পৰা ভাৰতে পদক লাভ কৰিব বুলি আশা কৰা হৈছে। মহিলাৰ ডাবলছত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে নেতৃত্ব দিয়াৰ বিপৰীতে মিক্সড ডাবলছত ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাছৰুৱে ভাৰতক প্ৰতিনিধিত্ব কৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল ক্লাব ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমেই শুনক সংগীতা কাকতিৰ কণ্ঠৰ এটি গীত ৰুণঝুন পৰখে মৌ এলবামৰ পৰা।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰজনীগন্ধা এলবামৰ পৰা কস্তুৰী বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ ৰজনী হাজৰিকা।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীত অনুষ্ঠানত শ্ৰোতাক শুনাবলৈ লৈছোঁ দিক্ষু আৰু জুবলীৰ কণ্ঠৰ এটি গীত জোনাকৰ পক্ষী এলবামৰ পৰা।

সেয়া আছিল মৃদুলা দাসৰ কণ্ঠৰেতি গীত। গীতৰ কথা আছিল ৰুদ্ৰ বৰুৱাৰ। এইবাৰ শুনাবলৈ লৈছোঁ সোঁৱৰণী এলবামৰ পৰা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠৰেতি গীত।

শ্রোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী শান্তা উজীৰ, গীতৰ কথা আৰু সুৰ মনোৰঞ্জন গগৈ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত এয়া বিবেকা হাজৰিকাৰ কথাৰে সন্ধ্যা মেননৰ কণ্ঠৰেধি গীত ৰঙাবেলি এলবামৰ পৰা।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেচন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35টা, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকা ইতিমধ্যে অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে। আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তি কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে 75% ক্ষয়ক্ষতি মূল্যায়ন সম্পূৰ্ণ

0: কৰিছে আৰু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত 1000 গৰাকী সমীক্ষকে বাকী কামসমূহ ক্ষিপ্ৰতাৰে আগবঢ়াই নিছে। ৰাজ্যৰ এটাও বানপীড়িত পৰিয়াল যাতে শীঘ্ৰেই সাহায্য লাভৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডঃ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৱৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনা শীৰ্ষক প্ৰশাসনিক সংস্কাৰ ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকৰ নিৰ্দিষ্ট ৱেব পৰ্টেল জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়া বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক এতিয়াও ক্ষতিৰ সন্মুখীন হৈ আছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1731 জন লোকে আশ্ৰয় লৈ আছে। ইপিনে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনত শিক্ষানুষ্ঠানসমূহত পাঠদান আজিৰে পৰা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও বহু শিক্ষানুষ্ঠানৰ চৌহদত পানী জমা হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলক ক্ষতি নোহোৱাকৈ তেওঁলোকক অন্য স্থানত পাঠদান কৰাবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে পৰিকল্পনা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি বোকাখাটৰ বিদ্যালয় পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: গোলাঘাট জিলাখনত শেহতীয়া যিটো বানপানী আহিলে তাৰ আমাৰ হাতত টেবলেট দিয়া হৈছিলে যে 32খন স্কুল আক্ৰান্ত হৈছে আৰু 32খনৰ ভিতৰত সৰহসংখ্যকতে পিছত শ্ৰেণী পুনৰ আৰম্ভ কৰিব পৰা হ'ল। পানীটো আবদ্ধ হৈ পৰিছে, ওলাই যোৱা নাই। পানীটো ওলাই নোযোৱাৰ কাৰণে কিছুমান বিদ্যালয়ৰ কেম্পাছত এতিয়াও পানী আছে। মই আজি জিলা প্ৰশাসনৰ লগত কথা পাতি যাম কেনেধৰণে আমি পানী ওলাই নোযোৱা পৰ্যন্ত কি বিকল্প ব্যৱস্থা কৰিম। আমি চিন্তা কৰি আছো যে তেওঁলোকৰ যাতে একাডেমিক লছ নহয়, পৰীক্ষাটো মানে তেওঁলোকে পৰীক্ষাৰ আগত যিমানখিনি শ্ৰেণী হ'ব লাগে সেইখিনি হোৱাটো আমি সুনিশ্চিত কৰিম।
0: উজনি অসমৰ 4খন জিলাত যোৱা 19 জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানৰ কাৰণ আৰু ইয়াৰ ফলত বিভিন্ন অঞ্চলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বহুমুখী দল গঠন কৰিছে। দলটোৱে বানৰ বিভিন্ন কাৰক, প্ৰকৃতি আৰু ইয়াৰ ফলত কাষৰীয়া অঞ্চলসমূহত পৰা প্ৰভাৱৰ বিষয়ে তথ্য প্ৰমাণ সংগ্ৰহ কৰি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব। ৰাজ্যত আজিৰ পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়া লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: सोलर पैनल लगवा ले। कब से मुझे सारे दोस्त बोलते थे, पर मैंने माना जब प्रधानमंत्री जी ने कहा
3: भारत सरकार का लक्ष्य सोलर पावर से बिजली बिल जीरो करने का भी है।
2: मैंने प्रधानमंत्री जी के कहने पर सोलर पैनल लगवाया और मेरा बिजली बिल जीरो आया। आप भी लगवा लो।
4: पीएम सूर्य घर मुफ्त बिजली योजना आज ही रजिस्टर करें। PM सूर्य घर .gov.in पर।
5: सूर्य घर। क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি কাপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক বৰ্ণালী কলিতাৰ কণ্ঠৰ গীতৰ গীতিকাৰ সোণবৰ বৰুৱা এলবাম সোণজুৰি।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰৰ শিল্পী বিউটি শৰ্মা বৰুৱা, গীতৰ গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা, এলবাম অলকানন্দা।

আছিল নিৰূপমা বৰুৱাৰ কণ্ঠৰ এটি গীত, নিৰূপমা বৰুৱাৰ কথাৰে বালিচন্দা এলবামৰ পৰা। এইবাৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ডলি ঘোষৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ প্ৰণৱ দেৱনাথ, এলবাম প্ৰজ্ঞাৰাগ।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান, আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তিৰ লক্ষ্য নিৰ্ধাৰণ, বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত, আজিৰ পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ, ৰাজ্যত শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰীৰ প্ৰকাশ, আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল টীমৰ ছেমিফাইনেলত প্ৰৱেশ। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকা ইতিমধ্যে অন্তৱৰ্তীকালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে। আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তি কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে 75% ক্ষয় ক্ষতিৰ মূল্যায়ন সম্পূৰ্ণ কৰিছে আৰু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত 1000গৰাকী সমীক্ষকে বাকী কামসমূহ ক্ষিপ্ৰতাৰে আগবঢ়াই নিছে। ৰাজ্যৰ এটাও বানপীড়িত পৰিয়াল যাতে শীঘ্ৰেই সাহায্য লাভৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে

0: চলি থকা সাহায্য পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচী পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডঃ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৰ্বৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনা শীৰ্ষক প্ৰশাসনিক সংস্কাৰ ব্যৱস্থাৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰো সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতি পৰ্যালোচনা কৰে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক এতিয়াও ক্ষতিৰ সন্মুখীন হৈ আছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1731জন লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাত এইবাৰৰ বানত 305খন গাঁও ক্ষতিৰ সন্মুখীন হয় আৰু ইয়াৰে 40খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানত বুৰ গৈ আছে বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এখন সংবাদমেলত প্ৰকাশ কৰিছে। তেওঁ কয় যে এইবাৰৰ বানত জিলাখনৰ 1,64,000ৰো অধিক লোক আৰু 1,18,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। তেওঁ কয় যে ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
1: যোৰহাটত 305খন গাঁও বানাগ্ৰস্ত হৈছিল, এতিয়া 40খন গাঁও এতিয়াও বানাগ্ৰস্ত হৈ আছে, অৰ্থাৎ সম্পূৰ্ণৰূপে পানী শুকোৱা নাই। 40খন এতিয়াও বানাক্ৰান্ত বুলি ক'ব পাৰি। 1,66,000 বাসিন্দা ক্ষতিগ্ৰস্ত হৈছিল, এতিয়াও 8,532গৰাকী লোক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ আছে। এতিয়াও বহু লোক নিজৰ ঘৰলৈ উভতি গৈছে, আকৌ কাম কাজত লাগিছে, কিন্তু এতিয়াও 8,000তকৈ অধিক লোক কেনেধৰণে আছে। যোৰহাটত ৰিলিফ কেম্প আছিল 41টা, তাৰে এতিয়া 6টা এতিয়াও চলি আছে, বাকী 35টা ইতিমধ্যে বন্ধ হৈছে, ৰাইজ নিজৰ ঘৰলৈ গৈছেগৈ।
0: ইপিনে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনৰ শিক্ষানুষ্ঠানসমূহত পাঠদান আজিৰে পৰা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও বহু শিক্ষানুষ্ঠানৰ চৌহদত পানী জমা হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক অন্য স্থানত পাঠদান কৰাবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে পৰিকল্পনা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি বোকাখাটৰ বিদ্যালয় পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: শেহতীয়া যিটো বানপানী আহিলে প্ৰায় আমাৰ হাতত তথ্য দিয়া হৈছিলে যে 32খন স্কুল আক্ৰান্ত হৈছে আৰু 32খনৰ ভিতৰত সৰহসংখ্যকতে পিছত শ্ৰেণী পুনৰ আৰম্ভ কৰিব পৰা হ'ল। পানীটো আবদ্ধ হৈ পৰিছে, ওলাই যোৱা নাই। পানীটো ওলাই নোযোৱাৰ কাৰণে কিছুমান বিদ্যালয়ৰ কেম্পাছত এতিয়াও পানী আছে। মই জিলা প্ৰশাসনৰ লগত কথা পাতি যাম, কেনেধৰণে আমি পানী ওলাই নোযোৱা পৰ্যন্ত কি বিকল্প ব্যৱস্থা কৰোঁ। আমি চিন্তা কৰি আছো যে তেওঁলোকৰ যাতে একাডেমিক
0: ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ৰাজ্যত কৃষি বিভাগৰ জৰিয়তে শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কালি মুখ্য অতিথি হিচাপে অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কৃষকসকলক সহায় আৰু দিশ নিৰ্দেশনা প্ৰদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক আহান জনায়। শ্ৰীহাজৰিকাই ৰাজ্যৰ কৃষি ক্ষেত্ৰ তথা কৃষি গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশ্ববিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ শলাগ লয়। তেওঁ লগতে

0: অগত দিনত ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে যুৱ প্ৰজন্মৰ মাজৰ পৰা অধিক সংখ্যকে কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰলৈ আগবাঢ়ি অহা প্ৰয়োজন। সভাৰ পাছত মন্ত্ৰী হাজৰিকাই বিশ্ববিদ্যালয়খনৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে লাভ কৰা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগৰ বুজ লয়। উন্নত জাতৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, সমন্বিত কৃষি পদ্ধতি তথা জৈৱিক উপাদানৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে উন্নত কৃষি পদ্ধতিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিহুবৰ আৰু চন্তকৰ প্ৰায় 13খন পঞ্চায়তৰ এলেকাত পলস পৰাৰ কথা উল্লেখ কৰি পলসত কৰিব পৰা খেতি সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলক সময়মতে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে ক্ষতিপূৰণ দিয়া হ'ব বুলিও উল্লেখ কৰে। তেওঁ কয় যে কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতি আৰম্ভ কৰিব পাৰে তাৰ বাবে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আছে। তদুপৰি বহল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্য খেতিৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলিও কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয়ত কালি কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বদলি হোৱা 39টা বিভাগৰ কাম কাজ নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনাৰ লগতে তাৎক্ষণিক গুৰুত্ব থকা বহু বিষয় আলোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত শ্ৰীমহিলাৰীয়ে কয় যে কাৰ্যবাহী পৰিষদে বিটিচি প্ৰশাসনৰ কাম কাজ আৰু উন্নয়নৰ সৈতে জড়িত ভালেমান বিষয় আলোচনা কৰে। আজি হ'বলগীয়া অসম চৰকাৰ আৰু বিটিচিৰ মাজৰ প্ৰস্তাৱিত সহযোগিতা বৈঠকখনৰ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। বৈঠকত উন্নয়নমূলক কাৰ্যসূচীৰ সফল ৰূপায়ণ তথা বিটিচিত ৰাজহুৱা সেৱাৰ সুবিধা লাভ সুনিশ্চিত কৰা সন্দৰ্ভত অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়া হয়।
1: স্মাৰ্ট ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট হিচাপে পি ডাব্লিউ ডি হওক বা যিকোনো ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক, আমি বিটিচি চলোৱা ক্ষেত্ৰত এইবিলাক ডিপাৰ্টমেণ্টৰ কি কি লেপছ আছে বা পাবলগীয়া আছে সেইবিলাক বিষয়লৈ আমি আলোচনা কৰিছে। দিছপুৰত 4টা বজাত আমাৰ বিটিচি গভৰ্ণমেণ্ট অসম চৰকাৰ লগত একেলগে আমাৰ ৰিভিউ মিটিং হ'ব, সেইটো বিষয়লৈ আমি আলোচনা কৰিছোঁ। মুঠতে খুব ভাল, আমি যেনিবা গোটেই ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে যিখিনি কষ্টৰ দৰকাৰ আছে সেইবিলাক আমি আলোচনা কৰিছোঁ। 39 ডিপাৰ্টমেণ্টটো চলোৱা ক্ষেত্ৰত কি কি প্ৰব্লেম আছে সেইটো গোটেই বিষয়লৈ আমি আলোচনা কৰিছোঁ। দিছপুৰত আমাৰ মিটিং হ'ব, এই সময়ত আমি ভালকৈ প্ৰেজেণ্টেশ্যন দিম।
0: যোৱা 9 আগষ্টৰ পৰা দেশজুৰি চলি থকা হৰ ঘৰ তিৰংগা অভিযানৰ আজি সামৰণি পৰিব। এই সময়ছোৱাত জনসাধাৰণৰ মাজত দেশাত্মবোধৰ চেতনা জাগ্ৰত কৰাৰ লগতে দেশৰ প্ৰতি থকা দায়িত্ব সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবেও প্ৰয়াস কৰা হয়। ইয়াৰ লগতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে গীতটি পৰিৱেশনৰ বিশেষ কাৰ্যসূচী লোৱা হয়। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত জনসাধাৰণক অংশ লোৱাৰ বাবে তিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈকো আহান জনোৱা হৈছিল। উল্লেখযোগ্য যে 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হৈছে। এই অভিযানকালত ত্ৰিৰংগ পতাকা সমদল, দেশপ্ৰেমমূলক গীত পৰিৱেশন কাৰ্যসূচী, চাইকেল সমদল, বক্তৃতানুষ্ঠান, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ জিলাই জিলাই এই অভিযানৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি নতসূৰ্য ফণী শৰ্মা ভৱনত এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিব। আজি শাওন মাহৰ শেষৰটো সোমবাৰ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বুলি বিশ্বাস কৰা শাওন মাহৰ আজি অন্তিম সোমবাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ শিৱথানসমূহত পুৱাৰে পৰা অগণন লোকৰ সমাগম হোৱা দেখা গৈছে। উল্লেখযোগ্য যে এই মাহৰ প্ৰতিটো সোমবাৰে ভক্তসকলে ভগৱান শিৱৰ আৰাধনা কৰাৰ বাবে শিৱ মন্দিৰসমূহত সমবেত হয়। গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, বশিষ্ঠ মন্দিৰ, উমানন্দ, শিৱসাগৰৰ শিৱদৌল, নগৰ মহামৃত্যুঞ্জয় মন্দিৰকে ধৰি বিভিন্ন মন্দিৰসমূহত আজি পুৱাৰে পৰা পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰতো আজি পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে এফ চি ৰেংদাইক 5-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংদাইয়ে প্ৰথমটো গল দিয়ে যদিও দ্বিতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গলেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মী ফুটবল টীমক 1-0 গলত পৰাস্ত কৰে। প্রতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতা

0: হবলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান আৰু জামছেদপুৰ এফ চি মুখামুখি হ'ব। চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
1: লালকিল্লাৰ পৰা মাওবাদীৰ বিৰুদ্ধে দেশবাসীক সকিয়নি প্ৰধানমন্ত্ৰীৰ সপ্তধাৰে শক্তিশালী কৰিব দেশক, শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, বছৰি 1 কোটি যুৱক যুৱতীক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ, বিনামূলীয়া অনলাইন কোচিং দিব চৰকাৰে, ডাৱৰ বিস্ফোৰণৰ পাছতে অৰুণাচলত বিভীষিকা, 1 নৱেম্বৰৰ পৰা মাহজুৰি ৰাজ্য চলিব বাল্য বিভাগ বিৰোধী অভিযান আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অসম কাকতে লালকিল্লাত ভাষণ দি দিমাগী নক্সাল সাৱধানবাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনভূমি কাকতে আমি ডাঙৰ সপোন দেখিব লাগিব, লালকিল্লাত ত্ৰয়োদশ বাৰলৈ ত্ৰিৰংগা উৰুৱাই প্ৰধানমন্ত্ৰীয়ে কলে বৃহৎ সংস্কাৰৰ কথা শিৰোনামাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে প্ৰশাসনত পৰিণত কেন্দ্ৰীয় চৰকাৰৰ সেউজ ভাৰত অভিযান, 98% ব্যৰ্থ বহুচৰ্চিত আঁচনি শিৰোনামৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বহিৰাজ্যৰ পৰা অহাসকলে মাতৃভাষা অসমীয়া বুলি লিখক বুলি লোকপিয়ল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহান জনোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশত ভয়ংকৰ বান ভূমিস্খলন, পাহাৰৰ পানী ঢলে উটুৱাই নিলে 5 জন সেনাক, নিহত 4 জন শ্ৰমিক, এই বাতৰিটো আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ 11 লাখ পৰিয়ালৰ স্বগণনা সম্পন্ন, আজিৰে পৰা লোকপিয়লৰ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব তথ্য শীৰ্ষক এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2029 চনৰ নিৰ্বাচনৰ লক্ষ্যৰে শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলগীয়া এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতখনে অহা 5 বছৰ ৰাজ্য আন্তঃগাঁথনি উন্নয়ন ব্যৰ্থ কৰা হ'ব, 1.5 লাখ কোটি টকা শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰোড ইঞ্জিনিয়াৰিং ডিফেক্টছ মে হেভ ৱৰ্ছেণ্ড আৰ্বান ফ্লাডিং শিৰোনামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান। বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ আৰু ৰাজ্যত শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰীৰ প্ৰকাশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমেই শুনক ক্ৰিছ ছবিৰ পৰা উদিত নাৰায়ণ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰে গীত, সংগীত ৰাজেশ ৰোশন।

সেয়া আছিল ওপৰমহলা ছবিৰ পৰা শ্যামল মিত্ৰা আৰু চিত্ৰা বোছৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আছিল ৰত্ন ওজা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দীনবন্ধু ছবিৰ পৰা এটি গীত, জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত, গীতৰ গীতিকাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া।

0: জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শেষত শুনাবলৈ লৈছোঁ। মণিৰাম দেৱান ছবিখনৰ পৰা ভূপেন হাজৰিকাৰ সংগীতেৰে শ্যামল, ভূপেন, ইলা, জয়ন্ত, সুদক্ষিণা, দিলীপ আৰু স্তুতিৰ সমূহীয়া কণ্ঠৰ এটি গীত।
1: তপ্ত তিখারে অগ্নি ভক্তি রক্ত বর্ণে জলে
2: জ্বলিলে,
1: তপ্ত তিখারে অগ্নি ভক্তি রক্ত বর্ণে জলে
2: জ্বলিলে,
1: মুক্তি পিয়াসী

0: শ্রোতাসকলে ৰূপালী ধোঁ অনুষ্ঠানটি শুনিলে।
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া সময় 9:45:19 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, মনোজ হাজৰিকা, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা। ট্ৰেন্সমিটাৰত আছে অজয় আনন্দ আৰু আছিফ আহমেদ। লগতে ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান, গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে খগেন মহন্তৰ কণ্ঠত কেশৱ মহন্তৰ কথাৰে এটি গীত।

শ্রোতাসকলে শুনি আছে গীতিমালিকাৰ গীতৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তৃষাৰাণী শইকীয়াৰ কণ্ঠৰ এটি গীত গুণমণি বৰাৰ কথাৰে।

অনুষ্ঠানত সেয়া আছিল দেৱেন্দ্ৰনাথ শৰ্মাৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতিমালিকাৰ গীত অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ অন্তিম সময়ত শিখা বৰাৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ হেম বুঢ়াগোহাঁই।

0: সেয়া আছিল শিখা বৰাৰ কণ্ঠত হেম বুঢ়াগোহাঁইৰ কথাৰে এটি গীত। গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.1।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: ভীম।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

নমস্কাৰ। সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠান

হেম বৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জনাবলৈ বিচাৰিছো আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান, প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব শতাব্দী শৰ্মাৰ কথিকা সৃষ্টিৰ ৰহগৰাত সংগীতৰ সম্ৰাট। 6:30 আগবঢ়োৱা হ'ব দৰিণা মহন্তই পৰিৱেশন কৰা বৰগীত। 7:20 প্ৰচাৰ কৰা হ'ব এখন চিঠি শীৰ্ষক সংগীতালেখ্য। আলেখ্যখন যুগুতাই আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। 7:50 শুনিবলৈ পাব যুৱ আবৃত্তিৰ অনুষ্ঠান। হিলুল বেজবৰুৱা আৰু সংগীতবৃন্দই পৰিৱেশন কৰা বৃন্দগান আগবঢ়োৱা হ'ব 8:00। উন্মিলন কলিতাৰ বেহেলাবাদন নিবেদন কৰা হ'ব 8:05 আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। কাইলৈও একেই সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন নিবেদন কৰা হ'ব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান, প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব প্ৰত্যাশী প্ৰিয়া দাসৰ ইংৰাজী কথিকা লক্ষ্যধৰ চৌধুৰী ইন দ্য ফিল্ড অফ লিটাৰেচাৰ। শতাব্দী শৰ্মাৰ আধুনিক গীত নিবেদন কৰা হ'ব 6:30। প্ৰামাণ্য আলেখ্য কিতাপৰ ৰহঘৰা পাণ বজাৰ প্ৰচাৰ কৰা হ'ব 7:20। আলেখ্যখনিৰ যুগুতাই আগবঢ়াব ঝৰণা ভৰালী আৰু শাশ্বতী তালুকদাৰে। 7:50 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠান আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিবলৈ ওলাইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে খগেন মহন্তৰ কেইটিমান মন পৰসা গীতেৰে। প্ৰথমেই শুনাবলৈ বিচাৰিছো হেমেন হাজৰিকাৰ কথা আৰু সুৰেৰে খগেন মহন্তৰ কণ্ঠত এই সুমধুৰ গীতটি।

অসমৰ এগৰাকী বিশিষ্ট গায়ক, সুৰকাৰ, গীতিকাৰ খগেন মহন্তদেৱৰ জন্ম হৈছিল 1942 চনৰ আজিৰ দিনটোতে। অসমীয়া থলুৱা গীতপদৰ স্বকীয়তাৰে চহকী আৰু লোকসংগীতৰ ভেটিত বহু কালজয়ী গীতৰ স্ৰষ্টা খগেন মহন্তদেৱক বিহু সম্ৰাট বুলিও কোৱা হয়। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো খগেন মহন্তৰ কণ্ঠত অন্য এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ।

বিহুগীতক জনপ্ৰিয় কৰাত অপ্ৰতিদ্বন্দ্বীৰ ভূমিকা পালন কৰা খগেন মহন্তদেৱ ফিল্ম ক্ৰাফ্ট এৱাৰ্ড, সংগীত নাটক একাডেমী বঁটা, সংগীতাচাৰ্য বঁটা আদিৰেও সন্মানিত হৈছিল। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক কেশৱ মহন্তৰ কথাৰে খগেন মহন্তৰ সুৰ আৰু কণ্ঠৰে এই সুমধুৰ গীতটি।

খগেন মহন্তৰ পিতৃ আছিল গজলা সত্ৰৰ সত্ৰাধিকাৰৰ পৰিয়ালৰ। তেখেতে পিতৃৰ পৰাই শৈশৱতে নাম কীৰ্তন, প্ৰসংগ, গায়ন বায়ন আৰু সত্ৰীয় নৃত্যকলা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। খোলবাদ্য বাদনতো তেওঁৰ আছিল বিশেষ পাৰদৰ্শিতা। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে খগেন মহন্তই 1965 চনৰ পৰাই গীত গাবলৈ লয় আৰু 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰিছিল।

কেশৱ মহন্তৰ কথা আৰু ৰুদ্ৰ বৰুৱাৰ সুৰেৰে সজোৱা খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। 1960 চনত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰমনি দলৰ এজন সক্ৰিয় সদস্য হৈ খগেন মহন্তই গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো উপেন কাকতিৰ কথা আৰু সুৰেৰে খগেন মহন্তৰ কণ্ঠত আন এটি মন পৰসা গীত।

খগেন মহন্তই অসমৰ গাঁৱে ভূঞে গৈ গীত পৰিৱেশন কৰি অসমৰ আবাল বৃদ্ধ বনিতাৰ মাজত প্ৰিয় হৈ পৰিছিল। তেখেতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেচেৰী বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো খগেন মহন্ত আৰু ৰামেশ্বৰ পাঠকৰ কণ্ঠত তিনি এটি লোকগীত।

0: খগেন মহন্তই প্ৰায় 23খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল। মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ আদিৰ সংগীত পৰিচালনাও তেওঁ কৰিছিল। খগেন মহন্তদেৱে অভিনয় কৰা এখন চলচ্চিত্ৰ আছিল শকুন্তলা। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো মইনাজান ছবিখনৰ পৰা এটি গীত খগেন মহন্তৰ কণ্ঠত।
1: এতিয়া মই তোমাক এটা সাধু কওঁ হা।

জনপ্ৰিয় শিশুগীতত কণ্ঠদান কৰা খগেন মহন্তৰ সেয়া এক সুকীয়া পৰিচয়। গুৱাহাটী আকাশবাণী কেন্দ্ৰটো খগেন মহন্তই শুভাৰম্ভণি কৰিছিল বিভিন্ন অনুষ্ঠানৰ। শিশু অনুষ্ঠান পৰিচালনা, সংগীতালক্ষ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰ আৰম্ভণি খগেন মহন্তই কৰিছিল। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠত অন্য এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ আৰু সুৰ নলিনী চৌধুৰীৰ।

মনোৰঞ্জনত এবাৰ আগবঢ়াইছো কেশৱ মহন্তৰ কথা আৰু খগেন মহন্তৰ সুৰ আৰু কণ্ঠেৰে এই সুমধুৰ গীতটি।

আজিৰ মনোৰঞ্জন সজোৱা হৈছে খগেন মহন্তই কণ্ঠদান কৰা কেইটিমান সুমধুৰ গীতেৰে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত শুনাবলৈ লৈছো অন্য এটি গীত খগেন মহন্তৰ কণ্ঠত, গীতৰ কথা কেশৱ মহন্তৰ।

গীতটিত কণ্ঠদান কৰিলে কেশৱ মহন্ত, খগেন মহন্ত আৰু অৰ্চনা মহন্তই। গীতৰ কথা আছিল কেশৱ মহন্ত আৰু সুৰেৰে সজাইছিল প্ৰভাত শৰ্মাই। শ্ৰোতাসকলে ইমান পৰে মনোৰঞ্জনত খগেন মহন্ত বিশেষ গীতৰ অনুষ্ঠান শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰ 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰ 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিদং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট।

এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: including Dr. Hemang Joshi as Yuva Morcha President, Roop Kumari Chaudhary as Mahila Morcha President, and Bansilal Gurjar as Kisan Morcha President. Senior BJP leader and Prime Minister Narendra Modi has congratulated the newly appointed national office bearers of the party and those who have been given various responsibilities. Education Minister Prahlad Joshi today held a meeting with the Secretary, Department of Higher Education, DG of National Testing Agency, NTA, and other senior officials in New Delhi. During the meeting, the minister directed that strict compliance be ensured of the established exam protocols. He also directed that a complete overhaul of confidential operations architecture, secluded rooms, air-gapped systems, device deposit protocols be implemented on a war footing. The agency has been further directed to conduct a thorough audit of all exam processes and submit a report on corrective action taken. The Qatar India Remittance Service based on post transfer powered by UPI is now available. It enables customers in Qatar to send funds directly to UPI enabled bank accounts in India through Qatar Post outlets. The Communications Ministry said that the service offers an instant, secure, convenient and accessible channel for cross-border remittances, particularly benefiting the large Indian community in Qatar and their families in India. The initiative combines the extensive reach of postal networks with India's digital public infrastructure to provide an efficient and convenient channel for cross-border remittances. In men's cricket, Indian bowlers restricted host Sri Lanka at 284 in their first innings, taking a lead of 178 runs at stumps on day 3 of the first test in Galle. Manav Sutar led the wickets column for India with 4 scalps, while Ravindra Jadeja picked up 3. Jadeja became only the 4th player in test cricket history to reach the milestone of 350 wickets and 4,000 runs. He's also the first Indian left-arm bowler to achieve the haul. In badminton, Teresa Jolly and Gayatri Gopichand have won their first round clash against Paula Lopez and Lucia Rodriguez of Spain at BWF World Championships 2026 in New Delhi. And that is the end of this news bulletin.
1: Akakbani Guwahatir Prachyotekpur. বাতৰিৰ পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো শতাব্দী শৰ্মাৰ কথিকা সৃষ্টিৰ ৰঘৰাট সংগীতৰ সম্ৰাট।
2: জনদৰদী শিল্পী খগেন মহন্তদেৱ সংগীত জগতৰ এক উজ্জ্বল ভূতাতৰা। থলুৱা গীতপদৰ স্বকীয়তা নষ্ট নকৰাকৈ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত ৰচনা কৰা আৰু বিহুৰে জগতজিনা খগেন মহন্তদেৱক বিহু সম্ৰাট বুলিও কোৱা হয়। লোকগীতৰ সম্ৰাট খগেন মহন্তদেৱৰ সাংগীতিক জীৱন আৰম্ভ হৈছিল স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতেই। নগাঁও জিলাত জন্মগ্ৰহণ কৰা মহন্তদেৱ আছিল আকাশবাণীৰ নিয়মীয়া শিল্পী। 1976 চনৰ পিছত তেখেতে আকাশবাণীত কম্পজাৰৰ চাকৰিত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত মাত শিকাবলৈ লয়। পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ ডেপুটি ডাইৰেক্টৰ হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ উপৰি আকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালক্ষ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল। অসমীয়া লোকসংগীতৰ এজন মহান সাধক খগেন মহন্ত ডাঙৰীয়াই নিজৰ মোহনীয় কণ্ঠৰে সকলোকে আমোদ দিছিল। অসমৰ সাংস্কৃতিক প্ৰাণস্পন্দনক তেওঁ জীয়াই ৰাখিছিল। তেখেতৰ কালজয়ী গীতসমূহত নিহিত হৈ আছে প্ৰেম, প্ৰকৃতি, সমাজ আৰু জাতীয় জীৱনৰ চানিক। তেওঁৰ কালজয়ী গীতসমূহৰ ভিতৰত অন্যতম এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ শীৰ্ষক গীতটি, য'ত প্ৰেম আৰু প্ৰকৃতিৰ এক মধুৰ অনুভূতিৰ প্ৰকাশ হৈছে। কেশৱ মহন্তদেৱৰ দ্বাৰা ৰচিত আৰু খগেন মহন্তদেৱৰ কণ্ঠৰ যাদুৰে সোণত সুৱগাচৰা এই গীতটি স্বৰ্গীয় প্ৰেমৰ এক উজ্জ্বল প্ৰকাশ। অন্য এটি গীত সোমলাৰ জীয়েকক চাওঁ বুলি সোমালো সোণাপুৰত কিহবাৰ জুইত নিহিত হৈ আছে অতীতৰ স্মৃতি, পৰিৱৰ্তন আৰু বিচ্ছিন্ন।

মন্দিৰৰ কাঠা। এজন ককাদেউতাসম বয়োজ্যেষ্ঠ মানুহে বহু বছৰৰ পিছত তেওঁৰ পুৰণি চিনাকি ঠাই সোণাপুৰলৈ আহিছে। তেওঁ পুৰণি আপোনগৰাকী তথা প্ৰেমিকা সুমলাৰ জীয়েকক চাবলৈ। একালৰ পাকৈত শিপিনী সুমলাৰ তাঁতৰ শালখন উঁয়ে খাই নষ্ট কৰিলে। ঘৰখনৰো আগৰ গৰিমা হেৰাল। ঘৰখন বৰ্তমান সময়ত দেখিলে অনুধাৱন কৰিব নোৱাৰি যে তাত এসময়ত এগৰাকী দক্ষ শিপিনীও আছিল। গীতৰ মাজভাগত এটি কলি ওপৰে উৰিলে ৰূপৰ উৰাজাহাজ শুনিলো ৰিঙিয়াই সোধা, ককাদেউতা উভতি যোৱা। নিহিত হৈ আছে শূন্যতা আৰু পৰিৱৰ্তনৰ এক আভাস। ৰূপৰ উৰাজাহাজ শব্দটোৱে আধুনিকতাৰ স্পৰ্শক বুজাইছে, য'ত ককাদেউতাক সোঁৱৰাই দিছে যে অতীতৰ আপোন ছবিখন ইয়াত নাই। যিটো আশাৰে তেওঁ এই ঘৰখনলৈ আহিছিল সেই আশা ভংগ হোৱাৰ পিছত তেওঁ অহাবাতেই উভতি যাবলৈ পৰিস্থিতিয়ে যেন বাধ্য কৰাইছিল, শূন্যতাই তাকেই যেন উমান দিছে। জীৱনৰ বেলি লহিওৱাৰ সময়ত তেওঁ এনে দুৰ্দশাগ্ৰস্ত সোণাপুৰৰ সুমলাৰ ঘৰখনৰ অৱস্থা দেখি শোকবিহ্বল হৈ পৰিছে। ককাদেউতাই সুমলাৰ জীয়েকৰ ৰু ৰুৱাই জ্বলি থকা চিতাখন দেখি আশ্চৰ্যচকিত হৈ উঠিছে। তেওঁ যাক চাবলৈ আশা কৰি আহিছিল তেওঁৰ অস্তিত্ব এই পৃথিৱীত নাই। গোটেই গীতটিত এটি কৰুণ সুৰ বাজি উঠিছে। খগেন মহন্তদেৱৰ অন্য এটি জনপ্ৰিয় গীত কাউৰী পৰে, যাৰ যোগেদি প্ৰতিফলিত হৈছে এজন দূৰণিত চাকৰিৰ সংক্ৰান্তত থকা পিয়নৰ মৰ্মবেদনা। পিয়নজনে হাজাৰজনৰ মৰম স্নেহৰ বোজা পিঠিত কঢ়িয়াই ইমূৰৰ পৰা সিমূৰলৈ লৈ ফুৰে, কিন্তু তেওঁ নিজেই পৰিয়ালৰ পৰা আঁতৰত থাকে। অসমীয়া সমাজত এটা প্ৰবাদ আছে যে ঘৰৰ ওচৰত বা গছত কাউৰীয়ে বহি মাতিলে আপোনজনৰ খবৰ আহে। ঠিক তেনেদৰে পিয়নজনৰো আগলি কলাপাতত কাউৰী পৰা দেখিলেই তেওঁৰ পৰিবাৰ জেউতী আৰু কণমানি পুত্ৰলৈ মনত পৰে। কণমানি পুত্ৰৰ থুনুক থানাক মাথাৰ তেওঁৰ যেন কাণত বাজি উঠে। পিয়নজনৰ অন্তৰৰ অবুজ বেদনা এই গীতটিৰ যোগেদি স্পষ্ট হৈ পৰিছে। তদুপৰি তেওঁৰ বিহুগীতসমূহত কেঁচামাটিৰ গোন্ধ পোৱা যায়। তেওঁৰ প্ৰতিটো বিহুগীতত লোক সংস্কৃতিৰ আভাস পোৱা যায়। খগেন মহন্তদেৱে তেওঁৰ পত্নী অৰ্চনা মহন্তৰ সৈতে যুটীয়াভাৱে বহু বিহুগীত ৰেকৰ্ডিং কৰিছিল। তেখেতে এককভাৱে গোৱা বিহুগীতসমূহ হ'ল ধনচিৰি পাৰে হৈ, কেলৈ ফুলিলি ও নাজি তৰা, কপৌফুল ফুলিলে আঘোণৰ পথাৰত, নগা চাঙে চাঙে আদি। খগেন মহন্তদেৱৰ গীতসমূহ কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ এইসমূহ অসমীয়া কৃষ্টিৰ পৰিচয়দাতা। তেওঁৰ সংগীতৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে মাটিৰ সুবাস, গ্ৰাম্য জীৱনৰ সৰল চিত্ৰণ আৰু অসমৰ ভিন্ন জনগোষ্ঠীৰ সুৰৰ সংমিশ্ৰণ। তেওঁৰ গীতত অসমৰ কৃষক, শিপিনী আৰু শ্ৰমজীৱী মানুহৰ জীৱনশৈলী নিখুঁতকৈ উপস্থাপন কৰা হৈছে। কঠীয়া বোলালো, এবেলা হালে বাওঁ আদি গীতত অসমীয়া পথাৰৰ ধূলি বালি আৰু খেতিয়কৰ সপোনবোৰ জিলিকি উঠিছে। আয়ে বয়ে দিয়া শীৰ্ষক গীতটিৰ যোগেদি অসমীয়া নাৰীৰ বয়ন শিল্প আৰু চেনেহৰ বিহুৱান পৰম্পৰাক তেওঁ জীয়াই তুলিছে। খগেন মহন্তদেৱেই অসমৰ চুকে কোণে ভিন্ন জনজাতীয় সুৰসমূহ বুটলি আনি মূলসুঁতিৰ সংগীতৰ সৈতে চিনাকি কৰাই দিছিল। তেওঁৰ বিখ্যাত গীত নগা চাঙে চাঙে বা মিচিং কাৰ্বি লোকসুৰৰ প্ৰভাৱ থকা গীতসমূহে অসমীয়া সমাজলৈ সংহতি আৰু সমন্বয় বাৰ্তা কঢ়িয়াই আনিছিল। তেওঁ অতি জটিল শব্দ ব্যৱহাৰ নকৰি সাধাৰণ গাঁৱলীয়া ভাষা আৰু উপভাষাক মান্যতা প্ৰদান কৰি গীতৰ মাজলৈ আনিছিল। ইয়াৰ ফলত গানবোৰ পণ্ডিত সমাজৰ পৰা আৰম্ভ কৰি একেবাৰে সাধাৰণ খেতিয়কলৈকে সকলোৰে বাবে সমানেই সহজবোধ্য আৰু আপোন আছিল। এইখিনিতে খগেন মহন্তৰ শিশু উপযোগী গীতৰ বিষয়ে উল্লেখ নকৰিলে নিশ্চয় আধৰুৱা হৈ ৰ'ব। জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হোৱা মা আমি শদিয়ালৈ যামেই, বাঁহৰ মূৰা, বগৰীৰ গুড়া, ঔ তুলতুল, ঔ বুলবুল আদি জনপ্ৰিয় শিশুগীতবোৰ আজিও ৰাইজৰ মুখে মুখে। খগেন মহন্তদেৱে সৰু সৰু মানুহৰ সুখ দুখ, জীৱন যন্ত্ৰণাকো শ্ৰোতাৰ আগত দাঙি ধৰিছিল। তেনেধৰণৰ অন্য গীতসমূহ হ'ল পাৰৰ পাখিত গাঁঠি দিলোঁ আমাৰ মন পথাৰৰ লহপহীয়া বাওধানবোৰ, বৰষুণৰ বতৰত মইনা নুঠে মটৰত ইত্যাদি। তেওঁ অসমৰ গাঁৱে ভূঁয়ে গৈ সহজ সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে
অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা

0: লোকগীতৰ লেচেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰাত গুৰুত্ব প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এই মোৰ শেষ গান শীৰ্ষক গীতটো খগেন মহন্তদেৱে সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল। অসমীয়া লোকসংগীতৰ এগৰাকী কিংবদন্তী শিল্পী হিচাপে তেওঁ সুমধুৰ কণ্ঠ আজিও অসমৰ সাংস্কৃতিক জীৱনৰ সৈতে সাঙুৰ খাই আছে। তেওঁৰ কালজয়ী লোকগীতসমূহৰ জৰিয়তে অসমীয়া সমাজৰ মূল সত্তা, ঐতিহ্য আৰু প্ৰাণস্পন্দন অতি সুন্দৰকৈ ফুটি উঠিছিল। তেওঁ আছিল অসমীয়া লোকসংগীতৰ এজন অমৰ আৰু অসাধাৰণ সাধক। ধন্যবাদ।
1: শতাব্দী শৰ্মাৰ কথিকা সৃষ্টিৰ ৰহঘৰাত সংগীতৰ সম্ৰাট শুনিলে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900445।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা উজনিৰ বান ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন বিজেপিৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ তৃতীয় দিনা ভাৰতৰ 178 ৰাণৰ অগ্ৰগতি। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে সুকীয়াকৈ এটা নিৰ্দিষ্ট বিভাগ মুকলি কৰিব। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহক অধিক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত প্ৰকাশ কৰে।
1: এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইয়থ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম, যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ, NCC, NSS, এমপ্লয়মেণ্ট এক্সেঞ্জসমূহ আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম, আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম, গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব। এই যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম।
0: অহা 17 ছেপ্টেম্বৰৰ পৰা এই নতুন বিভাগটো আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951 বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891 পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে।

0: বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই আজি শিৱসাগৰ বেদবাৰী অঞ্চলত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰে। বান বিধ্বস্ত পৰিয়ালক ঘৰৰ টিং আৰু তাৰ বিতৰণ কৰাৰ লগতে হিঙিবিল বৰনামঘৰলৈ মন্ত্ৰীগৰাকীয়ে 50,000 টকাৰ অনুদান আগবঢ়ায়। ইয়াৰ লগতে বানত মৃত্যু হোৱা 4গৰাকী ব্যক্তিৰ পৰিয়ালক মন্ত্ৰীগৰাকীয়ে 5,00,000 টকাকৈ সাহায্য প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ বান ক্ষতিগ্ৰস্ত এলেকাত ঘৰ দুৱাৰ, আন্তঃগাঁথনি আৰু জীৱিকাৰ পুনৰ সংস্থাপনৰ বাবে 2-3 বছৰীয়া দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: আজি আমাৰ ব্যক্তিগত উদ্যোগত ৰাইডঙীয়া ডাঙৰীয়া তথা আমাৰ বিজেপি অভিজিতত আছে সকলোৰে সহযোগত আমি কেইঘৰমান মানুহৰ ঘৰ পুনৰ নিৰ্মাণ কৰিবলৈ আচলতে আজি আহিছোঁ। মই এটাই কথা কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ, এই যে আমাৰ সহযোগিতা, আমাৰ ৰিলিফ ইত্যাদি কেৱলেই 2-3 মাহ দিলেই নহ'ব। আমাৰ প্ৰায় কঁকাল ভাঙি গৈছে, এই ৰজাদিনীয়া ঐতিহ্যমণ্ডিত অঞ্চলবিলাক আজি যেন আমি পিছুৱাই গলোঁ বহুদিনৰ বাবে। গতিকে আমি ভাবোঁ যে অহা 2-3 বছৰলৈকে মানুহখিনিৰ সৈতে থিয় হ'ব লাগিব। মই কথা দিছোঁ যে আমি সদায় থাকিম, পঢ়া শুনা, চিকিৎসা, স্বাস্থ্য, কৃষি সকলোতে। এতিয়া সাময়িকভাৱে পানী শুকাইছে, এতিয়া চৰকাৰে সহায় কৰিব, ভৱিষ্যতে কৰি থাকিব, বেচৰকাৰী সংস্থাবিলাক আছে, কিন্তু আমি সকলোৱে অহা 2 বছৰ কেনেকৈ মানুহখিনিৰ কাষত থিয় হৈ সহযোগ কৰিব পাৰোঁ আমি তাৰ পৰিকল্পনা কৰি আছোঁ এতিয়া।
0: আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে আজি শিৱসাগৰত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহায্য ঘোষণা কৰাৰ দাবী জনায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12,00,000 গৃহৰ গণনা সম্পন্ন হৈছে। লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে আজি এই বিষয়ে জানিবলৈ দিয়ে। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহলঙী গাঁৱত লোকপিয়লৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈ গাঁওবাসীৰ ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰে। গুৱাহাটী প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত আজি গোৱালপাৰা প্ৰেছ ক্লাবৰ সভাকক্ষত গ্ৰাহক সজাগতা আৰু নিচামুক্ত ভাৰতৰ লগতে লোকপিয়ল 2027 সন্দৰ্ভতো জিলা পৰ্যায়ৰ এখন সংবাদকৰ্মীৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াসহ 55গৰাকী লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই কৰ্মশালাখন উদ্বোধন কৰি লোকপিয়লৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ সঠিক তথ্য প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে লোকপিয়লৰ তথ্যই ফলপ্ৰসূ চৰকাৰী নীতি প্ৰণয়ন আৰু নাগৰিক কল্যাণৰ বাবে আঁচনি ৰূপায়ণত সহায় কৰে। লোকপিয়ল 2027ৰ ঘৰে ঘৰে তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া ৰাজ্যজুৰি চলি থকা অৱস্থাত এই কৰ্মশালা আয়োজন কৰাৰ বাবে তেওঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোক ধন্যবাদ জ্ঞাপন কৰে। প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত লোকপিয়ল 2027 চনত ৰাজ্যৰ অংশগ্ৰহণৰ বিষয়েও আজিৰ কৰ্মশালাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনোৱা হয়। কৰ্মশালাত গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত যাৱতীয় মানক ব্যুৰৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ পৰামৰ্শদাতা ডঃ শংকৰ শেখৰ বৰকটকীয়ে অংশগ্ৰহণ কৰি গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত মানক ব্যুৰৰ ভূমিকাৰ বিষয়ত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। গ্ৰাহক সজাগতাৰ বিষয়ত BISQR এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভতো তেওঁ জানিবলৈ দিয়ে। বিজেপিৰ ৰাষ্ট্ৰ সভাপতি নীতিন নবীনে দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতিক ঘোষণা কৰিছে। সেই অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱত, ৰাম মাধৱ, বৈজৱন্ত জয় পাণ্ডা, ডি পূৰ্ণেন্দেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন নৰেন্দ্ৰ ভাই যোশী আদি কেইবাজনো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে BL সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক হিচাপে শিৱ প্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱৰে, স্মৃতি ইৰাণী আদি কেইবাগৰাকীক অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও

0: দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাজ্যৰ মৃগাংক দেৱবৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই নতুন দায়িত্বত মৃগাংক দেৱবৰ্মনে নিজৰ সাংগঠনিক দক্ষতা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে বুলিও প্ৰকাশ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি কোকৰাঝাৰত বিটিচিৰ মুখ্য কাৰ্যালয়ত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত বিটিচি অঞ্চলত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়ত আলোকপাত কৰা হয়। বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সভাপতি শ্ৰী শইকীয়াই কয় যে এই বৈঠকত বিটিচি অঞ্চলৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বাবে বিপিএফৰ সৈতে যুটীয়াভাৱে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাপতিগৰাকীয়ে লগতে কয় যে বিজেপিয়ে ইয়াৰ সহযোগী দল বিপিএফৰ সৈতে উন্নয়নমূলক কাম চলাই নিয়াৰ বাবে বদ্ধপৰিকৰ। ইপিনে নগাঁৱৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত শ্ৰীশইকীয়াই কয় যে বিজেপিয়ে ইতিমধ্যে এই ক্ষেত্ৰত প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁ কয় যে প্ৰত্যাহ্বান থকা স্বত্তেও এন ডি এ সমষ্টিটোৰ হিন্দু মুছলমান প্ৰত্যেককে লৈ বিজেপিৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ বাবে সংকল্প লৈছে। গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ বাছ সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাবিদ্যালয়খনত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই বাছ সেৱা ব্যৱস্থাৰ শুভাৰম্ভ কৰে। দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ আৰম্ভ কৰা এই বাছ সেৱাৰ শুভাৰম্ভ কৰি ডঃ দাসে কয় যে ডিমৰীয়াৰ কাষৰীয়া বৰ্ণী নৰতাপ ডিগাৰু কলংপাৰা আদি অঞ্চলৰ পৰা চাৰিখনকৈ বাছত ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়লৈ আহিব পাৰিব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ লগতে সময়মতে মহাবিদ্যালয়ত উপস্থিত হ'ব পাৰিব বুলি বিধায়ক দাসে মন্তব্য কৰে। 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগত মানকাছৰৰ দুজন অভিযুক্তক আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছে। হাতিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়িক আদালতৰ জিলা ন্যায়াধীশ ৰাজেশ কুমাৰ টোডীয়ে আজি গোচৰটোৰ ৰায় ঘোষণা কৰি দুয়োজন অভিযুক্তক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাদণ্ড ভোগ কৰিব বুলি আদালতে নিৰ্দেশ দিয়ে বুলি লোক অধিবক্তা বিশ্বজিৎ মহন্তই জানিবলৈ দিয়ে। তথ্য অনুসৰি 2022 চনৰ 5 জানুৱাৰীত এই দুয়োজন অভিযুক্তই 15 বছৰীয়া নাবালিকাগৰাকীক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। ঘটনাৰ 4 দিন পাছতে খাৰুৱা বান্ধা আৰক্ষী অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ আৰু দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত গোচৰটোৰ সাক্ষ্য প্ৰমাণ আৰু নথিপত্ৰ পৰ্যালোচনাৰ অন্তত আদালতে আজি পক্সো আইনৰ অধীনত অভিযুক্তদ্বয়ক 20 বছৰৰ কাৰাদণ্ড ঘোষণা কৰে। ইফালে চিৰাঙৰ এগৰাকী জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন ব্যক্তি আজি আৰক্ষীৰ গুলীত আহত হয়। কাজলগাঁও থানাৰ অন্তৰ্গত বৰতালুৱা গাঁৱৰ নিবাসী অভিযুক্ত ব্যক্তিজন তদন্তৰ বাবে লৈ যোৱা অৱস্থাত পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীৰ গুলী সোঁ ভৰিত লাগি আহত হয়।
1: গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে মায়াভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ কাহিলীপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত শিল্পীগৰাকীৰ অবিস্মৰণীয় প্ৰতিভাৰ বিষয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰীয়ে এইদৰে কয়।
2: তাৰপিছত এটা গান আৰম্ভ কৰিলে কাউৰী পৰে, কলৰে পাছতে কাউৰী পৰে, চব অডিয়েঞ্চে হাহাকাৰ লগাই দিলে। কি হ'ল এই উদাত্ত কণ্ঠৰ এই ল'ৰাজন ক'ৰ? আৰম্ভ হ'ল তাৰ পৰাই, ক'ৰ ল'ৰা এজন? তাৰপিছতে দেট ৱাজ এ টাৰ্ণিং পইণ্ট। মই কওঁ কিয় কৈছোঁ, তাৰ আগতে যিমানখিনি আছিলে কিন্তু গুৱাহাটীত আহি পেলাই চাৰিওফালে এটা প্ৰচাৰ হ'ল, মুখে মুখে প্ৰচাৰ হ'ল। খগেন মহন্ত এই যে কাউৰী পৰে গানটো গাই সেই ল'ৰাজনক মাতিব লাগিব। গতিকে এটা টাৰ্ণিং পইণ্ট বুলি কৈছোঁ, কিয় সেইটো এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। তাৰপিছত কিন্তু খগেন দাই কোনো অহংকাৰ ভাৱ নাছিলে, শিকি গৈ আছে তেনেকে।
1: উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। প্ৰখ্যাত কবি গীতিকাৰ কেশৱ মহন্তৰ ভালেসংখ্যক গীতত কণ্ঠ নিগৰুৱা খগেন মহন্তই ৰুদ্ৰ বৰুৱাৰ ভালেসংখ্যক গীতো গাইছিল। বিহু নামৰ সম্ৰাট ৰূপে পৰিচিত খগেন মহন্তই ৰাজ্যখনৰ চুকে কোণে প্ৰচলিত হৈ অহা বিহু নামসমূহ বুটলি আনি ৰাইজৰ ওচৰ চপাই নিছিল। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতে শ্ৰীলংকা

লংকাৰ বিৰুদ্ধে 178 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে আজি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাড্ডিকলে 167 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰে, যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰিয়াই 4টা উইকেট দখল কৰাৰ লগতে কেচাৰণ ৱানথাই 3টা আৰু আশ্বিতা ফাণ্ডৱে 2টা উইকেট লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। উজনিৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য। লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন। বিজেপিৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ তৃতীয় দিনা ভাৰতৰ 178 ৰাণৰ অগ্ৰগতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: also directed that a complete overhaul of confidential operations architecture, secluded rooms, air-gapped systems, device deposit protocols be implemented on a war footing. The agency has been further directed to conduct a thorough audit of all examination processes and submit a report on the corrective action taken. The Qatar India remittance service based on post-transfer powered by UPI is now available. It enables customers in Qatar to send funds directly to UPI-enabled bank accounts in India through Qatar Post outlets. The Communications Ministry said that the service offers an instant, secure, convenient and accessible channel for cross-border remittances, particularly benefiting the large Indian community in Qatar and their families in India. The initiative combines the extensive reach of postal networks with India's digital public infrastructure to provide an efficient and convenient channel for cross-border remittances. India's ace shuttler PV Sindhu has advanced to the second round of the women's singles event at the BWF World Championships in New Delhi. The former world champion dominated Ireland's Sophia Noble, winning 21-7, 21-11. Meanwhile, in the women's double, India's Treza Jolly and Gayatri Gopichand have also progressed to the second round. In men's cricket, Indian bowlers restricted host Sri Lanka at 284 in their first innings, taking a lead of 178 runs at the stumps on day 3 of the first test in Galle. And that is the end of this news bulletin.
1: Eya Akashvani. বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীসকলক অভিনন্দন জনাইছে। চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে আই এছ আইৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ বঁটা প্ৰদান কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে আৰু নতুন দিল্লীত চলি থকা BWF চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে নতুন বিষয়ববীয়াসকলে দলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ঘোষণা কৰা দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱত, ৰাম মাধৱ, বৈজয়ন্ত জয়পাণ্ডা, ডি পূৰ্ণেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন, নৰেন্দ্ৰ ভৰাই যোশী আদি কেইবাজনকো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে বি এল সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে শিৱপ্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱৰে, স্মৃতি ইৰাণী আদি কেইবাজনো জ্যেষ্ঠ নেতাক অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দ্ৰন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে অসমৰ মৃগাংক দেৱ বৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে আই এছ আইৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। তেওঁ কয় যে চৰকাৰে 200ৰো অধিক সন্ত্ৰাসবাদী আৰু এনে কাৰ্যকলাপৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি ধ্বংসাত্মক আক্ৰমণৰ পৰিকল্পনা বিফল কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত তেওঁ কয় যে সুৰক্ষা বাহিনীসমূহে 14খন ৰাজ্যৰ বিভিন্ন স্থানত সমন্বিত অভিযানেৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ নেটৱৰ্ক ধ্বংস কৰাটো সন্ত্ৰাসবাদৰ প্ৰতি দেশৰ শূন্য সহনশীলতাৰ উৎকৃষ্ট উদাহৰণ। তেওঁ কয় যে আই এছ আইৰ পুঁজিৰে চলি থকা গোটটোৰ পৰা আই ই ডি, পাকিস্তানৰ অস্ত্ৰ কাৰখানাৰ চিহ্নযুক্ত গ্ৰেনেড, পিষ্টল, কাৰ্টিজ আৰু চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহাৰ কৰা চি চি টিভি কেমেৰাকে ধৰি বিভিন্ন বস্তু উদ্ধাৰ কৰা হৈছে। এই গোটটো কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাকিস্তানৰ আই এছ আই সমৰ্থিত

সন্ত্ৰাসবাদী চিণ্ডিকেট শ্বাহজাদ ভাতৃ নেটৱৰ্ক সমগ্ৰ ভাৰতত গ্ৰেনেড, আইইডি আৰু বোমা বিস্ফোৰণৰ সৈতে জড়িত আছিল। কৰ্মচাৰী ৰাজহুৱা ওচৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ বঁটা 2026 প্ৰদান কৰে। এই বঁটাপ্ৰাপকসকলে পাৰপত্ৰ সেৱা কেন্দ্ৰ, পুৰণি নিয়ম বাতিল আৰু নতুন নিয়ম প্ৰণয়ন, প্ৰশাসন আৰু গাণনিক ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰয়োগৰ লেখীয়া বিভিন্ন চৰকাৰী প্ৰকল্পত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাইছে। অনুভৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, 12টা ৰাজহুৱা খণ্ডৰ বেংক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। এই অনুষ্ঠানতে পেঞ্চন মিত্ৰ হাতপুথি আৰু ৰাষ্ট্ৰজুৰি ডিজিটেল জীৱন প্ৰমাণ পত্ৰ অভিযানৰ পঞ্চম পৰ্যায় মুকলি কৰা হয়। এই উপলক্ষে দিয়া ভাষণত ডঃ সিঙে কয় যে প্ৰশাসনে কাৰো সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পেঞ্চন প্ৰক্ৰিয়াটো সৰলীকৃত কৰিছে। পেঞ্চন প্ৰপত্ৰৰ পৰা অপ্ৰয়োজনীয় ধাৰাসমূহ আঁতৰাই দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। শেহতীয়া সংস্কাৰৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমসাময়িক সামাজিক বাস্তৱতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়াল পেঞ্চনৰ ধাৰাসমূহ অধিক শক্তিশালী কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰাখণ্ডৰ কুমা অঞ্চলৰ সীমান্তৰ গাঁৱৰ এটা শিক্ষাৰ্থীৰ দলৰ সৈতে মিলিত হয়। ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ অংশস্বৰূপে এই দলটো ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত উচ্চ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ নীতি নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গোপনীয় সঞ্চালন ব্যৱস্থা, সুৰক্ষিত কক্ষ, ইলেক্ট্ৰনিক যন্ত্ৰসমূহ জমা কৰাকে ধৰি বিভিন্ন ব্যৱস্থাসমূহ ক্ষিপ্ৰতাৰে গঢ়ি তুলিবলৈ আহ্বান জনাইছে। সকলো পৰীক্ষা প্ৰক্ৰিয়া পুংখানুপুংখভাৱে বিশ্লেষণ কৰি গ্ৰহণ কৰা সংশোধনমূলক ব্যৱস্থাৰ এখন প্ৰতিবেদন দাখিল কৰিবলৈও সংস্থাটোক নিৰ্দেশ দিয়া হৈছে। এই বৈঠকৰ সময়ত শেহতীয়া বিষয়সমূহক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক ব্যৱস্থাটোৰ সংস্কাৰৰ বিষয়ে বিশেষ উল্লেখেৰে এন টি এ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। এন টি এৰ পৰা 50ৰো অধিক কৰ্মচাৰীক অপসাৰণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। 10টা নতুন পেছাদাৰী নেতৃত্ব পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে চাইবাৰ সুৰক্ষা, প্ৰশ্নকাকতৰ আৰ্হি প্ৰস্তুতকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞক নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰস্তুত কৰা শক্তিৰ সপ্তধাৰাই গ্ৰাম্য ভাৰত আৰু কৃষিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই লক্ষ্যক জনসাধাৰণ কেন্দ্ৰিক কাৰ্যসূচীক স্বচ্ছ নিৰীক্ষণ আৰু ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে কাৰ্যত ৰূপায়ণ কৰিবলৈ চৰকাৰে কাম কৰি যাব। শ্ৰীমোদীয়ে প্ৰস্তুত কৰা শক্তিৰ সপ্তধাৰাই কৃষি আৰু খাদ্য উৎপাদন শক্তিশালীকৰণ, খাদ্য প্ৰসংস্কৰণৰ উন্নয়ন আৰু বিশ্ব বজাৰৰ উপলভ্যতাক সম্প্ৰসাৰণ কৰাটোত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্বজুৰি চলি থকা সংঘাত আৰু অনিশ্চয়তাৰ মাজতো কৃষকক ৰাজসাহায্যযুক্ত মূল্যত সাৰ যোগান ধৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শিৱৰাজ সিং চৌহানে নতুন দিল্লীৰ পুছা চহৰত শক্তিৰ সপ্তধাৰা সম্পৰ্কৰ নেতৃত্ব বহন কৰিব। এই কাৰ্যসূচীয়ে বিভিন্ন বিভাগৰ পৰিকল্পনাত গুৰুত্ব আৰোপ কৰাৰ লগতে লাখপতি বাইদেউৰ কাৰ্যসূচীৰ সম্প্ৰসাৰণ আৰু কৃষক আৰু গ্ৰাম্য সমুদায়ৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। এই বৈঠকত 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে স্পষ্ট আৰু কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰগতিশীল কৃষক, লাখপতি বাইদেউ, কৃষি ৰপ্তানিকাৰী আৰু খাদ্য প্ৰসংস্কৰণৰ সৈতে জড়িত লোকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীৰ ভাৰতীয় প্ৰতিৰক্ষা সম্পদ ব্যৱস্থাপনা প্ৰতিষ্ঠানত প্ৰশিক্ষণৰত ভাৰতীয় প্ৰতিৰক্ষা সম্পদ সেৱাৰ 2025 বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত শ্ৰীসিঙে জনসাধাৰণৰ বৰ্ধিত আকাংক্ষাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা সেৱাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে জনমুখী সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিষয়াসকলে সেৱাভাৱেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে বিষয়াসকলে জনসাধাৰণক নিয়মীয়াকৈ লগ ধৰাৰ লগতে তেওঁলোকৰ উদ্দেশ্যসমূহ বুজিবৰ বাবে ওজৰ আপত্তিসমূহ শুনিব লাগে। শ্ৰীসিঙে কয় যে ৰাজহুৱা সেৱাৰ সৈতে জড়িত বিষয়াসকলে নিজৰ শাৰীৰিক আৰু মানসিক কল্যাণৰ বাবেও মনোযোগ দিব লাগে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ বীৰভূমৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে এই ঘটনাত আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছে। এই ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক স্থানীয় প্ৰশাসনে সহায় কৰিব বুলি নিশ্চিতি দিছে। প্ৰধানমন্ত্ৰীয়ে লগতে মৃতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে।

0: ঘটনাত আঘাতপ্ৰাপ্তসকললৈ 50,000 টকাৰ এককালীন সাহাৰ্য দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 8টা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আজি 8টা উইকেট হেৰুৱাই 462 ৰাণহে সংগ্ৰহ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰি যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণে কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত চলি থকা BWF চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীয়ে আইলেণ্ডৰ ছফিয়া নোবেলক 21-7, 21-11 ছেটত পৰাস্ত কৰে। ইপিনে মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটিটোৱে স্পেইনৰ পাওলা লোপেছ আৰু লুচিয়া ৰড্ৰিগেজক 21-9, 21-13 ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে ISIৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15 গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ পত্ৰ প্ৰদান কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 8টা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে আৰু নতুন দিল্লীত চলি থকা BWF চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: বাতৰি পিছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ পৰা জ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো এখনি সংগীতালক্ষ্য। শিৰোনাম এখন চিঠি। যুগুতাই আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে।

0: এখন চিঠি, কাগজৰ বুকুত ৰৈ যোৱা মানুহৰ মাত। এখন চিঠি আহিবলৈ কেতিয়াবা 7 দিন লাগিছিল, কেতিয়াবা 15 দিন, কেতিয়াবা 1 মাহ।
1: তথাপিও মানুহে অপেক্ষা কৰিছিল। ডাকোৱালৰ চাইকেলখন গাঁৱৰ আলিটোৰে দেখা দিয়াৰ লগে লগে কাৰোবাৰ বুকুত যেন হঠাৎ এজাক চৰাই উৰিছিল।
0: চিঠি আহিল নেকি? এটা খাম, এটুকুৰা কাগজ, কেইখাৰিমান আখৰ।
1: কিন্তু সেই কেইখাৰি আখৰৰ মাজতেই লুকাই আছিল এখন ঘৰ, এটা সম্পৰ্ক, এটা বছৰ, এটা অপেক্ষা, আৰু কেতিয়াবা এটা সম্পূৰ্ণ জীৱনৰ আলোকপাত।

চিঠি কথা কোৱাৰ আটাইতকৈ পুৰণি অথচ আটাইতকৈ কোমল মাধ্যম, য'ত শব্দবোৰ কেৱল পঢ়া নহয় অনুভৱ কৰা হয়। আহক আজি অলপ সময়ৰ বাবে আমি উভতি যাওঁ সেই পৃথিৱীখনলৈ, চিঠিৰ পৃথিৱীলৈ।

0: এসময়ত গাঁওখনৰ ৰাস্তাৰে এজন মানুহ আহিছিল, কান্ধত এটা মোনা, মূৰত টুপি, হাতত কেতিয়াবা দুটামান মানি অৰ্ডাৰ, কেতিয়াবা পোষ্টকাৰ্ড আৰু কেতিয়াবা এখন চিঠি।
1: তেওঁৰ নামটো হয়তো সকলোৱে নাজানিছিল, কিন্তু তেওঁৰ অপেক্ষাত থকা মানুহবোৰে তেওঁৰ খোজৰ শব্দ চিনি পাইছিল। সেইজনেই ডাকুৱাল।

0: কাৰোবাৰ ল'ৰাই চহৰৰ পৰা লিখিছে, কাৰোবাৰ জীয়ৰীৰ বিয়াৰ খবৰ আহিছে, কাৰোবাৰ সৈনিক পুত্ৰই সীমান্তৰ পৰা লিখিছে, কাৰোবাৰ প্ৰেমিকৰ চিঠি আহিছে, আৰু কোনোবা বৃদ্ধাই প্ৰতিদিনে দুৱাৰমুখলৈ চাই এটাই কথা ভাবিছে,
1: আজি হয়তো মোৰ ল'ৰাৰ চিঠিখন আহিব।

সেই চিঠিবোৰ যিবোৰে খাম খোলাৰ আগতেই মুখত হাঁহি বিৰিঙাইছিল, প্ৰেমৰ চিঠি। তেতিয়া প্ৰেমৰ এটা বাক্য লিখিবলৈও কলমে বহু সময় লৈছিল, কাৰণ ভালপোৱা

কেতিয়াবা সকলো চিঠিৰ উত্তৰ নাহে, কিছুমান চিঠি ডাকঘৰত হেৰাই যায় আৰু কিছুমান ঠিকনালৈ গৈও

0: চিঠিৰ পৃথিৱীত প্ৰেমৰ উপৰি আন এটা শব্দ বৰ সুন্দৰ, বন্ধুত্ব। একেলগে স্কুললৈ যোৱা দুজন বন্ধু এদিন দুখন বেলেগ চহৰত থাকে, বাৰ্তালাপ কৰিবলৈ সময় নাথাকে। তথাপি কোনোবা এদিন এখন চিঠি আহে, এজন বন্ধুৰ প্ৰতি আন এজন বন্ধুৱে লিখা আন্তৰিকতাৰ চিঠি।
1: কিছুমান চিঠিৰ অপেক্ষা অন্য সকলো অপেক্ষাতকৈ কঠিন। সীমান্তত থকা এজন সৈনিকৰ ঘৰৰ মানুহে ডাকোৱালৰ হাতলৈ চাই থাকে, খোজৰ শব্দৰ উমানৰ অপেক্ষাত দিন ৰাতি এক কৰে।
0: কেতিয়াবা ই চিঠি কেন্দ্ৰ কৰি কবিয়ে লিখে এনেদৰে।
1: কবিতা এখন চিঠি, কবি হেম বৰুৱা। মৰমৰ মেঘাচন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল, তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলো। সেইবোৰ অনাখৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনপোৰা জুই হৈ আছে।
0: ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুইশিখা আৰু মৰমৰ মৰিশালিবোৰ।
1: এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি, শত্ৰুৰ কামনাৰ গৰ্জন দেখিছো কি, ধোঁৱা আৰু ধোঁৱা। এই কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনাই, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা।
0: সিহঁতক মাথোন একেষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম জানিবা, ইতি
1: আকৌ এয়া আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে, চিঠিখন আজি ডাকতীয়া নহ'ব। আকৌ মৰম।

প্ৰকৃতিও যেন বাতৰি কঢ়িয়াই সুখ দুখৰ বতৰা দিয়ে, কেতিয়াবা গানেৰে কেতিয়াবা কথাৰে, চিঠিৰ ভাষাৰে প্ৰকৃতিৰ এক অনামিল আনন্দ কঢ়িয়ায়।

0: ইতিহাসৰ পাততো চিঠি আছে, কাৰাগাৰৰ অন্ধকাৰ কোঠাৰ পৰা লিখা চিঠি, স্বাধীনতাৰ সপোন লেখা ব্যক্তিৰ চিঠি, য'ত নিজৰ জীৱনতকৈ দেশৰ ভৱিষ্যতক গুৰুত্ব দিছিল। আহক শেষত এখন চিঠি লিখোঁ, কোনো এজন মানুহলৈ নহয়, কোনো এজন মানুহৰ নামত। আকৌ এবাৰ উভতি যাওঁ চিঠিৰ পৃথিৱীলৈ,
1: কাগজৰ বুকুত ৰৈ যোৱা মানুহৰ মাতৰ

শ্ৰোতাসকলে ইমান পৰে এখন চিঠি শীৰ্ষক আলেখ্যখনি শুনিলে। আলেখ্যখন যুগুতাই আগবঢ়ালে কস্তুৰিমা দাস আৰু পম্পী মালাকাৰে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ আবৃত্তিৰ অনুষ্ঠান।

কবিতাৰ শিৰোনাম উভতি নহাৰ কবিতা, কবি নবকান্ত বৰুৱা। মই নাহো, মই নাহো, এবাৰেই আহি গুচি গ'লো মই, উভতি অহাৰ কথা নাই। মই জানো মই নাহো, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো। এই কথাটোকে কিমানবাৰ যে ক'লো, কিমান ভাৱেৰে ক'লো। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লো। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বীণা, সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন। মোৰ তাত একো নাথাকে চিন, বকুল তলত পৰি ৰ'ব, মইতো নহয় কোনোবাই বুটলিব। মই নাহো, মই নোৱাৰো আহিব, নাহো, হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহো। মই নাহো, মই নাহো, পৃথিৱী তোমাক ভাল পাই গ'লো, তথাপিও মই নাহো।

কবি হীৰেণ ভট্টাচাৰ্য, কবিতাৰ শিৰোনাম বসন্তৰ এদিন। তোমাৰ শুৱনি কোঠা হৈ বতাহ ৰ'দৰ সতে হাত কৰি আহি মোৰ নিচেই কাষত বহিল, পিঠিত আঙুলি বোলাই মোৰ কান্ধত মূৰ থৈ দুহাতেৰে মেলি ধৰিলে চম্পক ফুলৰ আধা গঠা মালাধাৰী, আলোকিত ৰামধেনুৰ দৰে।

প্ৰেমৰ কবিতা, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ বুকুত কি জ্বলে, মোৰ দুখ মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে, মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰুৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে বাহিৰে। সম্ভৱতঃ তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পৰি নিব ক্ৰমে।

দিব্যবরুয়া। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আবতো এটো পকে, বাহী সুতাল শাৰী শাৰী নবোৱাৰীৰ যদি খহি পৰে উৰণি, ধুনীয়া দেখি উৰে ৰাতি উজাগৰে থাকি, ৰখি আছে যদি চুবুৰীয়া ৰোগী, টোপনি খতি হ'লেও ধুনীয়া দেখি। বহু দূৰ বাট কৰি বাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাজ লয়হি, ধুনীয়া দেখি। ৰাস্তা পাৰ হ'বলৈ গৈ আটবাটতে ৰৈ যোৱা কিশোৰীৰ সলাজ হাঁহি, ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চুহি শিশুটিৰ লালকাল টোপনি, ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি আপোনাক, ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱাই, ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই, ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰাদোষো আপোনাৰ ভাল লাগি যাব পাৰে, ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি।

যুব আবৃত্তিৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, এবাৰ আগবঢ়াইছো হিল্লুল বেজবৰুৱা আৰু সংগীত বৃন্দই পৰিৱেশন কৰা বৃন্দগান। গীতৰ কথা হেমন্ত দত্তৰ, সুৰেৰে সজাইছে বৰষা বৰাই।

হিল্লোল বেজবৰুৱা আৰু সংগীত বৃন্দই পৰিৱেশন কৰা বৃন্দগানটি শুনিলে। গীতৰ কথা আছিল হেমন্ত দত্তৰ আৰু সুৰেৰে সজালে বৰষা বৰাই। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো উন্মিলন কলিতাৰ বেহেলা বাদন।

উন্মিলন কলিতাই পৰিৱেশন কৰা মেহেলাবাদন শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ত্ৰিদিশা বৰাৰ সৈতে মই ঝৰণা ভৰালীয়ে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

এয়া আছিল যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিলিয়ন ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু টিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছো লোকগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব অকণি দাসৰ কণ্ঠৰ কেইটিমান লোকগীত।

শ্রোতাসকলে আজির অনুষ্ঠানত শুনি আছে অকণি দাসৰ কণ্ঠৰ লোকগীত। অনুষ্ঠানৰ শেষত শুনক শিল্পীৰ কণ্ঠৰ আন এটি লোকগীত।

সেয়া আছিল অকণি দাসৰ কণ্ঠৰ লোকগীত। শিল্পীক বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে দিনেশ দাস, দীপেন বুঢ়াগোহাঁই, নৰেশ্বৰ ডেকা আৰু মাধৱ শৰ্মাই। অনুষ্ঠানৰ আজিলৈ ইমানতেই অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। সময় এতিয়া 8:30 বাজি গৈছে আৰু ইয়াৰ লগে লগেই আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানৰ পুনতেই শুনক অনুপ জলতাৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে ইমান পৰে ভজনৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। কণ্টেক্ট পাছতেই অৰ্থাৎ 8:45 সমাচাৰ সন্ধ্যা, 9:00 নিউজ এট 9 আৰু 9:15 স্পটলাইট শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু টিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও সমান্তৰালকৈ শুনিব পাৰে। এতিয়া সময় 9:30 বাজি গৈছে আৰু আৰম্ভ কৰিবলৈ লৈছো ৰামধেনু।

স্বাধীনতা শব্দটো উচ্চাৰণ কৰিলেই বুকুৰ ভিতৰত যেন কিবা এটা জাগি উঠে। আকাশত উৰি থকা তিৰংগাখনলৈ চাই আমি গৌৰৱ অনুভৱ কৰোঁ। বিদ্যালয়ৰ প্ৰাংগণত জাতীয় সংগীত গাওঁ, মিঠাই বিলাওঁ, শুভেচ্ছা জনাওঁ। কিন্তু কেতিয়াবা ভাবিছোনে, আমি আজি যি স্বাধীনতা ইমান সহজভাৱে উদযাপন কৰোঁ তাৰ বাবে কিমান মানুহে নিজৰ আজিটো ত্যাগ কৰি আমাৰ কাইলৈ সুৰক্ষিত কৰিছিল। এসময়ত এই দেশৰ মানুহে নিজৰ ইচ্ছামতে কথা ক'ব পৰা নাছিল, নিজৰ অধিকাৰৰ বাবে মাত মাতিবলৈ ভয় কৰিবলগীয়া হৈছিল। স্বাধীনতাৰ সপোন দেখা মানেই আছিল বিপদক আঁকোৱালি লোৱা। কোনোবাই জেললৈ গৈছিল, কোনোবাই ঘৰ এৰিছিল, কোনোবাই নিজৰ পৰিয়ালৰ পৰা আঁতৰি গৈছিল, আৰু কোনোবাই দেশখনক স্বাধীন দেখি যাব নোৱাৰাকৈ নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। তেওঁলোকৰ নাম হয়তো আমাৰ সকলোৰে মুখস্থ নহয়, কিন্তু তেওঁলোকৰ ত্যাগৰ ফলতহে আজি আমি মুক্ত আকাশৰ তলত থিয় হৈ আছোঁ।

স্বাধীনতাৰ কাহিনী কেৱল অতীতৰ নহয়, আজিও এই দেশখন প্ৰতিদিনে অসংখ্য মানুহৰ ত্যাগত আগবাঢ়ি গৈ আছে। সীমান্তত এজন জোৱান থিয় হৈ আছে, ঘৰৰ পৰা বহু দূৰত। তেওঁৰ মাকে হয়তো আজিও ফোনটো বাজিব বুলি অপেক্ষা কৰি আছে। কোনো এজন পিতৃয়ে হয়তো সন্তানৰ জন্মদিনত ভিডিঅ' কলৰ মাজেৰেই কেৱল এটা হাঁহি উপহাৰ দিব পাৰিছে। কোনো এটা শিশুৱে হয়তো স্কুলৰ অনুষ্ঠানত আন শিশুৰ দেউতাকক দেখি নিজৰ দেউতাকক মনত পেলাইছে। এই অপেক্ষাবোৰো দেশৰ প্ৰতি দিয়া ত্যাগৰে অংশ। কিন্তু দেশ মানে কেৱল সীমান্ত নহয়, দেশ মানে সেই কৃষকজন যিয়ে ৰ'দ বতাহত মাটিত ঘাম পেলাই আমাৰ খাদ্য উৎপাদন কৰে। দেশ মানে সেই শিক্ষকজন যিয়ে এখন সৰু শ্ৰেণীকোঠাত বহি ভৱিষ্যতৰ নাগৰিক গঢ়ি তোলে। দেশ মানে সেই চিকিৎসক, নাৰ্ছ, আৰক্ষী, পৰিষ্কাৰ পৰিচ্ছন্নতা কৰ্মী, শ্ৰমিক, যিসকলে নিজৰ কামৰ জৰিয়তে প্ৰতিদিনে দেশখনক অলপ অলপকৈ আগুৱাই নিয়ে।

দেশ মানে আমি, মই, আপুনি। স্বাধীনতাৰ অৰ্থ কেৱল নিজৰ ইচ্ছামতেই জীয়াই থকা নহয়, স্বাধীনতাৰ অৰ্থ হৈছে আনজনৰ অধিকাৰকো সন্মান কৰা, নিজৰ ভাষাক ভাল পোৱাৰ লগতে আনৰ ভাষাক সন্মান কৰা, নিজৰ ধৰ্ম, সংস্কৃতি, পৰিচয়ক আঁকোৱালি লোৱাৰ লগতে আনজনকো নিজৰ পৰিচয় লৈ জীয়াই থাকিবলৈ দিয়া। কাৰণ ভাৰতৰ সৌন্দৰ্য এই বৈচিত্ৰতে। ইয়াত বহু ভাষা আছে, বহু সংস্কৃতি আছে, বহু বিশ্বাস আছে, কিন্তু আমাৰ হৃদয়খন এখনেই, ভাৰত।

আমি হয়তো স্বাধীনতা সংগ্রাম দেখা নাই, সেই সময়ৰ গুলীৰ শব্দ শুনা নাই, কাৰাগাৰৰ দুৱাৰ দেখা নাই, কিন্তু আমি সেই স্বাধীনতাৰ উত্তৰাধিকাৰী। সেই আমাৰ হাতত এটা দায়িত্ব আছে, আমি কেনে এখন ভাৰত পৰৱৰ্তী প্ৰজন্মক দি যাম। এখন ভাৰত য'ত কোনো শিশুৱে নিজৰ সপোন দেখিবলৈ ভয় নকৰে, এখন ভাৰত য'ত ছোৱালী ল'ৰা সমানে আগবাঢ়িব পাৰে, এখন ভাৰত য'ত দৰিদ্ৰতা কাৰোবাৰ সপোনৰ বাধা হ'ব নোৱাৰে, এখন ভাৰত য'ত মানুহে মানুহক প্ৰথমে মানুহ হিচাপেই দেখে।

এই স্বাধীনতা দিৱসত সি কেৱল পতাকাখনলৈ চাই গৌৰৱ কৰা নাছিলো। পতাকাখনৰ তলত থিয় হৈ নিজকে এটা প্ৰশ্ন সুধিছিলো, মোৰ দেশৰ বাবে মই কি কৰিবলৈ পাৰিম? হয়তো আমাৰ হাতত বন্দুক নাই, হয়তো আমি সীমান্তত থিয় হৈ সৈনিকো হ'ব নোৱাৰো, কিন্তু সততাৰে নিজৰ কাম কৰা, আনক সন্মান কৰা, দুৰ্বলজনৰ কাষত থিয় হোৱা, দেশৰ সম্পদ আৰু পৰিৱেশ ৰক্ষা কৰা আৰু ভাল মানুহ হ'বলৈ চেষ্টা কৰা, এইবোৰো দেশপ্ৰেম। কাৰণ দেশপ্ৰেম কেৱল শ্লোগানত নাথাকে, দেশপ্ৰেম থাকে আমাৰ কৰ্মত, আমাৰ দায়িত্বত, আমাৰ মানৱীয়তাত।

শ্ৰোতাসকলে ইমান পৰে ৰামধেনু শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত। সময় এতিয়া 10 বাজিছে আৰু ইয়াৰ লগে লগেই আৰম্ভ কৰিছো।

শ্রোতাসকলে ইমান পৰে সঞ্জয় শইকীয়াৰ কণ্ঠৰ খেয়াল শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু TRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠানসূচীৰ। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান পুনৰ